এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ, অসম মন্ত্ৰীসভাৰ জৰুৰীকালীন সেৱা শক্তিশালীকৰণ, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত, গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি নৰৱেৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ।

0: সিদ্ধান্ত গ্ৰহণ। বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত। গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্স ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি নৰৱেৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হ'ব। একৈশদিনীয়া কাৰ্যসূচীৰে চলিবলগীয়া এই অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্ৰীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে অসম আৰক্ষীৰ 112 নম্বৰ সেৱাৰ আধুনিকীকৰণৰ বাবে 97 কোটি 90 লাখ টকা প্ৰদানত অসম মন্ত্ৰীসভাই অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে আৰক্ষী, অগ্নি নিৰ্বাপক আৰু স্বাস্থ্য বিভাগৰ মাজত সমন্বয় সুদৃঢ় কৰি 24 ঘণ্টাই জনসাধাৰণক জৰুৰীকালীন সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। এই ব্যৱস্থাৰ অধীনত 200খন বাহনক ভ্ৰাম্যমান আৰক্ষী থানাৰ আৰ্হিত গঢ়ি তোলা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী, কেইবাটাও শ্বিফ্টত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200গৰাকী ল'ৰা ছোৱালী লাগিব। এই 200খন গাড়ী 24x7 ই এক্টিভ হৈ থাকিব।
0: মন্ত্ৰীসভাই বিশ্বনাথ চাৰিআলিত আমূলৰ এটা দুগ্ধ প্ৰক্ৰিয়াকৰণ গোট স্থাপনৰ বাবে 33 বিঘা ভূমিৰ আবণ্টনত অনুমোদন জনায়। এই পদক্ষেপে ৰাজ্যৰ দুগ্ধ উদ্যোগক শক্তিশালী কৰাৰ উপৰি দুগ্ধ উৎপাদনকাৰীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি ডঃ শৰ্মাই মত প্ৰকাশ কৰে। মন্ত্ৰীসভাই বিধানসভাৰ অধিৱেশনত উত্থাপন হ'বলগীয়া কেইবাখনো বিধেয়কতো অনুমোদন জনায়। ইয়াৰ ভিতৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিধেয়ক 2026, অসম জনবিশ্বাস বিধেয়ক 2026, অসম পৰ্যটন বিধেয়ক 2026 আৰু অসম ব্যৱসায় সুচলতা সংশোধনী বিধেয়ক 2026 অন্যতম। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত অগৰৰ ব্যৱসায়ক শৃংখলাবদ্ধ কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত এখন কেবিনেট সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে অগৰৰ ব্যৱসায়ক সুশৃংখলিত কৰি কৃষকসকলক উপকৃত কৰাৰ স্বাৰ্থত কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে উদ্যোগ, কৃষি আৰু বন বিভাগে এই সমিতিৰ অধীনত একেলগে কাম কৰিব বুলি উল্লেখ কৰে।
1: ৰাজ্যত অগৰ ব্যৱসায় ইয়াক শৃংখলিত কৰা আৰু খেতিয়কসকল যাতে ইয়াৰ পৰা উপকৃত হয় তাৰ ওপৰত অধ্যয়ন কৰি চৰকাৰক পৰামৰ্শ দিবলৈ পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত এখন কেবিনেট কমিটি কৰা হৈছে। তেওঁলোকে অগৰ ব্যৱসায়ীসকলৰ লগতো কথা পাতিব, খেতিয়কৰ লগতো কথা পাতিব আৰু ভাৰত চৰকাৰৰ লগতো কথা পাতি এই ব্যৱসায়টো শৃংখলিত কৰাৰ উদ্দেশ্যে খেতিয়কসকলে যাতে লাভ কৰিব পাৰে সেই ধৰণে গোটেই ব্যৱস্থাটো সুন্দৰ কৰাৰ বাবে উদ্যোগ বিভাগ, কৃষি বিভাগ আৰু ফৰেষ্ট বিভাগে যাতে একেলগে কাম কৰিব পাৰে তাৰ কাৰণে আজি আমি এখন কেবিনেট কমিটিও গঠন কৰি দিছো।
0: মুখ্যমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অপ্ৰয়োজনীয় ব্যয় হ্ৰাসৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰতো মন্ত্ৰীসভাই অনুমোদন জনাইছে। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশনৰ পৰাই বিধানসভাত হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত বিধানসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে হিন্দী ৰাষ্ট্ৰভাষা হোৱাৰ হেতু ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিধানসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাৰ উপৰি বিধানসভাৰ লগত হিন্দী ভাষা ব্যৱহাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইপিনে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ।

0: এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা আকাংক্ষা গ্ৰহণ কৰাৰ লগতে ৰাজ্যৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐক্য অধিক সুদৃঢ় কৰিছে বুলি তেওঁ কয়। ৰাজ্য চৰকাৰে বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তি ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰতিনিধিক বৈঠকলৈ আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এখন মাদক দ্ৰব্য মুক্ত সমাজ গঢ়াৰ দিশত ভাৰতে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে আৰু আজিৰ বৈঠকে এই সমস্যা সমাধানৰ ক্ষেত্ৰত ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ সৰু হজাইত থকা সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় কাৰ্যালয়ত কালি 76 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। শৈশৱকালৰ মাদকতা উপভোগ কৰাৰ লগতে শিশুসকলৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত সদৌ অসম মইনা পাৰিজাতে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি তথা সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকাৰ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাতো ভাগ লৈ বিভিন্ন সাংগঠনিক বিষয় সম্পৰ্কে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে আমি পোহৰ বিচাৰি যাওঁ মূল মন্ত্ৰক সাৰথি কৰি সদৌ অসম মইনা পাৰিজাতে অনাগত সময়তো নতুন চিন্তা চৰ্চাৰে সমাজ গঠনৰ মহৎ যাত্ৰা অব্যাহত ৰখাৰ কামনা কৰে। সভাত সদৌ অসম মইনা পাৰিজাতৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন জিলাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত থাকে। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰা বন সংমণ্ডলে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। হাতীৰ লগত আন জীৱ জন্তুৰ সৈতে সহাৱস্থান কৰি জীৱন নিৰ্বাহ কৰাৰ উপায় সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ উদ্দেশ্যে সংমণ্ডলটোৱে এইবাৰ যুৱ গজমিত্ৰ নামেৰে এখন নতুন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ জৰিয়তে জিলা বন বিভাগে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বন বিভাগে পৰিচালনা কৰা পঞ্চৰত্ন ইক কেম্পলৈ আনি জীৱ জন্তুৰ সৈতে সহাৱস্থানেৰে জীৱন নিৰ্বাহ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব। জিলা বন বিভাগে এই আঁচনি ধাৰাবাহিকভাৱে চলাই নিব বুলি বন সংমণ্ডল প্ৰাধিকাৰী তেজস মৰিস্বামীয়ে প্ৰকাশ কৰিছে।
1: যুৱ গজৰ মিত্ৰ স্কীম এইটো হয় কি আমাৰ প্ৰত্যেক হপ্তাহত এটা স্কুল আমাৰ ইয়াতে পঞ্চৰত্ন ইক কেম্পত অনা হ'ব। 40 ষ্টুডেণ্টছ ইয়াতে অনা হ'ব। ইটছ ফান এণ্ড লাৰ্ণ ইভেণ্ট, মানে একদিনৰ কাৰণে গোটেই মানে বাচ্চাবিলাক ফান কৰিব। ইয়াতে এক্টিভিটি আছে, বহুত খেলিব, লগতে অলপ শিকিব যে কনজাৰ্ভেশ্যনৰ ওপৰত, হাতী মানুহৰ কো এক্সিষ্টেঞ্চৰ ওপৰত কেনেকৈ মানে একেলগে থাকিব লাগিব, কি কি কৰিব লাগিব, এইবিলাকো শিকিব। তো আজি আমাৰ প্ৰথম গ্ৰুপ আছে, তেওঁ মানে বহুতখিনি এক্টিভিটি কৰিছে, বহুত খেলিছেও, বহুত মানে মস্তিও কৰিছে। চ' আই থিংক এইটো ছাকচেছ।
0: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিএড পৰীক্ষাৰ নামত জালিয়াতি কৰাৰ অপৰাধত ডিব্ৰুগড় আৰক্ষীয়ে কালি স্নাতকোত্তৰ মহিলা ছাত্ৰ একতা সভাৰ উপসভাপতি মাধুৰ্য চেতিয়াক গ্ৰেপ্তাৰ কৰে। ছাত্ৰগৰাকীয়ে বিএডৰ যোগ্যতা পৰীক্ষাত পাছ কৰাই দিয়াৰ নামত কেইবাগৰাকীও পৰীক্ষাৰ্থীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ তুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত ছাত্ৰগৰাকীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই ঘটনাৰ সৈতে জড়িত আন এজন ছাত্ৰ পলাতক হৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে ডিব্ৰুগড় আৰক্ষীয়ে কালি সন্ধিয়া গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ বৰবৰুৱাৰ কুমাৰণীচিগাত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক আৰ্ছদ ৱাছিম আহমেদৰ নেতৃত্বৰ দলটোৱে অভিযান চলাই সৰবৰাহকাৰীকেইটাৰ কবলৰ পৰা ড্ৰাগছ ভৰ্তি ভালেমান প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰে। ইয়াৰ লগতে তেওঁলোকে সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন স্কুটি জব্দ কৰে। আটক কৰা লোক দুজনক বৰবৰুৱাৰ বিচিত্ৰ হাজৰিকা আৰু নলবাৰীৰ পংকজ দাস বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। বৰপেটা জিলাৰ মন্দিয়াৰ মৰাপাট বজাৰৰ সমীপত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত 5খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বৈদ্যুতিক বিজুতিৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি মন্দিয়া আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত সদৰি কৰিছে। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কেইবালাখ টকাৰ সম্পত্তি জুইত জাহ যায়।

0: ডিব্ৰুগড় জিলাৰ মৰাণ খটখটিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে শিশু মহিলাসহ আন পাঁচগৰাকী লোক আহত হয়। দুখন বাহনৰ মাজত মুখামুখি খুন্দা লগাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত নৰৱে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমাঞ্চকৰ খেলখনৰ প্ৰথমাৰ্ধ গলশূন্যভাৱে পাৰ হয় যদিও খেলখনৰ দ্বিতীয়াৰ্ধৰ আৰ্লিং হালান্দে 79 আৰু 90 মিনিটত দুটাকৈ গল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পাছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত এটা গল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোন ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। এখনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে সংগীতা শৰ্মাই।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ফিফা বিশ্বকাপৰ বিভিন্ন বা বাতৰিৰ লগতে পেট্ৰলত ইথানল মিশ্ৰণৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ, আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, 2026 বৰ্ষৰ প্ৰাগ চীনে এৱাৰ্ডছ প্ৰদান আদি ভিন ভিন বাতৰিয়ে প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক জনমভূমি কাকতে ভাৰতৰ ক্ষেপণাস্ত্ৰত হেন চকু চীনৰ শিৰোনামেৰে ম্যানমাৰ সীমান্তত চীনে 5,000 কিলোমিটাৰলৈকে চকু ৰাখিব পৰা ৰাডাৰ স্থাপনৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে গ্ৰীণ বাছত মধ্যভোগীয়ে চলাইছে লুণ্ঠন শিৰোনামৰ বাতৰিটোত প্ৰধানমন্ত্ৰীৰ অভিলাষী প্ৰকল্পক লৈও ৰাজ্যিক পৰিবহণ নিগমত গোপন অংক চলাৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বিধানসভাৰ প্ৰতীক চিহ্নৰ পৰা প্ৰত্যাহাৰৰ খবৰে বিটিচি জ্বলোৱাৰ এটা বাতৰি বড়ো ভাষাক লৈ উঠিল পৃথক ৰাজ্যৰ দাবী শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূৰ কাকতৰ শিৰোনাম খামেনীৰ শেষকৃত্যত ট্ৰাম্প বধৰ পণ, লক্ষ লক্ষ লোকৰ আলী খামেনীক শোকাকুল বিদায়। অসমীয়া খবৰ কাকতে কাজিৰঙাৰ কিংবদন্তী তহলদাৰী হাতী জয়মালাক ৰাজকীয়ভাৱে চিৰবিদায় জনোৱাৰ এটা বাতৰি আলোকচিত্ৰসহ বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গুৱাহাটীত ভূপৃষ্ঠৰ তলেৰে হ'ব বিদ্যুৎ সংযোগ শিৰোনামেৰে অত্যাধুনিক বৈদ্যুতিক ব্যৱস্থাৰে মহানগৰীক উজ্বলাই তোলাৰ অভিলাষী প্ৰকল্পৰ বিষয়ে নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি পৰিৱেশন কৰিছে। কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে 1 কোটি উদ্যান শস্যৰ পুলি বিনামূলীয়াকৈ বিতৰণ কৰাৰ লক্ষ্য লোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্যিক মন্ত্ৰীসভাই 24 ঘণ্টাই কাৰ্যক্ষম জৰুৰীকালীন সঁহাৰি আন্তঃগাঁথনি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিশ্বকাপ ফুটবলে গ'লৰ উপৰি মানুহৰ মন মেজাজ সুস্থ কৰাৰ লগতে সমাজক একত্ৰিত কৰি কিদৰে ৰূপান্তৰ সাধন কৰিছে সেই সংক্ৰান্তীয় এটা বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: এতিয়া শুনক বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত অসম আৰু মেঘালয়ত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ইপিনে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ। অসম মন্ত্ৰীসভাৰ জৰুৰীকালীন সেৱা শক্তিশালীকৰণ, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত। গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5 বাৰৰ চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি নৰৱেৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। ইয়াৰ পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পুনৰ বাতৰি শুনিবলৈ পাব।

0: Lapuan apa orang itu? Karbilun bana luna jamek ang dengan long san sana lun arju long iktang long. Lake akaswani difu.
1: Pai bah kalau.
2: Mesinot kapuro khagote check kori suwa nai niki.
1: Kalau kalau pai bah kalau. এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক আৰ বি আই কয় জানি লওক সতৰ্ক হৈ ৰওক

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিকছ ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা 6-দিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। নিৰ্বাচন আয়োগে আজি দেশৰ 3খন ৰাজ্য, ক্ৰমে বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ 3টা বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জাননী জাৰি কৰিছে। উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। ভেনিজুৱেলাত 24 জুনত হোৱা 2টা বিধ্বংসী ভূমিকম্পত মৃত্যুৰ সংখ্যা 3,342লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগত 16,740ৰো অধিক লোক আহত হয় আৰু 17,000ৰো অধিক লোক গৃহহীন হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: Non he nang le tum. Nei nam heta la pen Rajendra Mehta to pen kilun ar jui long tanglo. Hindi ghazal alun ke rot ke par jugela ponsi kang toniklo. Laki Akashwani dipu. Jamie ke wangpom la ke FM ben ben pharoi sira tok boro sir ke megahertz. News on air app la pen race ai pen sita mena le tum Akashwani dipu jamek ar jui long ji. Non studio
1: guri. Kan phuli? Nohoy. Prothome honsoy. Prothome kan phuli. Kuno. Proti mahe olop bosao, olop biniyog koro. আৰু অলপ ইমাৰজেন্সিৰ বাবেও হাস যাতে হৈ ৰয় টেনশ্যন ফ্ৰী কিন্তু কানফুলি কি হ'ব যাবানে বিডিও ইনজেকশ্যন
2: আৰ বি আই কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা
3: কম প্ৰিমিয়াম জ্যাদা বোনাস আপনো কে লিয়ে সবসে সহী আৰ বি আই লাইফ इससे बेहतर कुछ नहीं
4: अपने परिवार को दीजिए सुरक्षित जीवन रूरल पोस्ट लाइफ इंश्योरेंस आरपीएलआई की लाइफ इंश्योरेंस पॉलिसीज के साथ अपने नजदीकी डाकघर से आज ही संपर्क करें या indiapost.gov.in पर लॉग ऑन करें

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত। বিধায়ক ডঃ হাবে

0: কীৰ্তিৰাণক উপাধ্যক্ষ নিৰ্বাচিত, মানস ৰাষ্ট্ৰীয় উদ্যানৰ সেউজভূমি সংৰক্ষণ কৰাৰ বাবে বিশেষ পদক্ষেপ, গুৱাহাটীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক, গোলাঘাটত আজি বিশ্ব জুনচিছ দিৱস উপলক্ষে পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগসমূহৰ ক্ষেত্ৰত সজাগতা সভা আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্তুগাল মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21 দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনাৰ বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবেত ৰাণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু BPF দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। ডঃ হাবে তেৰণক শুভেচ্ছা জ্ঞাপন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই এইদৰে কয়।
1: ডক্টৰ হাবি তেৰণ ডাঙৰীয়া অসম বিধানসভাৰ উপাধ্যক্ষৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হোৱাৰ বাবে তেখেতক অসম গণ পৰিষদ বিধায়িনী দলৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছো। এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰ, পাহাৰীয়া জিলাখনৰ এগৰাকী উচ্চ শিক্ষিত কাৰ্বি যুৱক, এই আসনখনত অধিষ্ঠিত হোৱাটো আমাৰ আটাইৰে কাৰণে গৌৰৱৰ বিষয় আৰু বিশেষকৈ পাহাৰীয়া জিলাখনৰ। মই তেখেতক আন্তৰিক শুভেচ্ছা জনাইছো। এগৰাকী যুৱ বিধায়ক, অভিজ্ঞতা সম্পন্ন বিধায়ক, মই ভাবো যে তেখেতৰ যি দায়িত্ব, সেই দায়িত্ব নিশ্চয় অতি গুৰুত্ব সহকাৰে ল'ব। এগৰাকী ডেপুটি স্পীকাৰৰ কৰিব পৰা বহুতখিনি কাম আছে, বিধানসভাত যথেষ্টখিনি কাম আছে আৰু বিধানসভাৰ বাহিৰতো।
0: সদনত আজি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণৰ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। চাহ শ্ৰমিক ভূমি অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ 206খন চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত 28,831খন ভূমি পট্টা বিতৰণ কৰা হৈছে। দ্বিতীয় পৰ্যায়ত 1,40,000 পৰিয়ালক পট্টা দিয়াৰ বাবে জৰীপ চলি আছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি কংগ্ৰেছৰ বিধায়ক ডঃ আছিফ মহম্মদ নাজাৰৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই কথা সদৰি কৰে। বিজেপি বিধায়ক সঞ্জয় কিষাণৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৰ্তমান ৰাজ্যত 2খন চাহ বাগিচা বন্ধ হৈ থকা বুলি মন্ত্ৰী তেলীয়ে উত্তৰ দিয়ে। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক 1খনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিতো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে 1টা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজ ভূমি সংৰক্ষণ সন্দৰ্ভত প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজ ভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বনৰক্ষী

0: সকলৰ ভাট্টা সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: অসমৰ ৱাইল্ড লাইফত কাম কৰা যিসমূহ এই তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকৰ যি অদম্য সাহস আৰু যি ধৰণে বিভাগটোৰ কাৰণে জীৱন দিও কাম কৰি আছে সেয়া কিন্তু সঁচাকৈ প্ৰশংসনীয়। আজি অসমৰ বনাঞ্চল ৰক্ষা কৰাৰ মূল নায়কে হ'ল তেওঁলোক। আজি কাজিৰঙা বা মানাহত আমাৰ মহিলা ফৰেষ্ট গাৰ্ডসকলেও 15 কিলোমিটাৰ 20 কিলোমিটাৰ দিনটোত খোজকাঢ়ি সেই বনাঞ্চলখনক প্ৰটেকশ্যন দিবৰ কাৰণে মানুহ আৰু জীৱ জন্তুৰ সমন্বয় ৰক্ষা কৰিবৰ কাৰণে প্ৰতিটো সময়ত কাম কৰে। গতিকে যদি তেনেকুৱা কোনোবা ফৰেষ্ট গাৰ্ডে পাবলগীয়া টাইগাৰ প্ৰজেক্টৰ কিবা ভাট্টা পোৱা নাই ইমিডিয়েটলি তাৰ ওপৰত মই খবৰ লৈ মই ইমিডিয়েটলি জানি লম।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অংকুৰজ্যোতি শৰ্মাৰ পৰা।
2: কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ অপব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ কাইলৈ সামৰণি পৰিব। ৰাজ্যত বান আৰু গৰাখহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবছৰে অসমৰ কেইবাখনো জিলাত বান আৰু গৰাখহনীয়াৰ ফলত যথেষ্ট ধনজনৰ ক্ষতি হৈ আহিছে। এই সমস্যাৰ স্থায়ী সমাধান আৰু কৃষকসকলক ক্ষতিপূৰণ দিবলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি কেইবাখনো জিলাত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ এক প্ৰতিবেদন।
3: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু কেইবাখনো আঞ্চলিক সমিতিৰ সহযোগত আজি জোনাই সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত শেহতীয়াকৈ জোনাইত সংঘটিত ভয়াৱহ বানত প্ৰায় 5 শতাধিক পৰিয়ালে নিজৰ ঘৰ বাৰী, কৃষিভূমি আৰু জীৱিকা হেৰুওৱাৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰে আৰ্থিক সাহায্য দিয়াৰ ক্ষেত্ৰত দাবী জনায়। সংগঠনটোৰ কৰ্মীসকলে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ জোনাই সমজিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ পৃথকে পৃথকে প্ৰেৰণ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালি জিলা সমিতিয়ে বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ 2খন পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ বৰণ স্বাক্ষৰিত স্মাৰক পত্ৰত অসমৰ বানগৰা খহনীয়াৰ ফলত কৃষি, অৰ্থনীতি, যোগাযোগ ব্যৱস্থা আৰু জনজীৱনত পৰা ব্যাপক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনোৱা হয়। লগতে বান গৰা খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান আৰু কৃষি ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ দাবী উত্থাপন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে দাবীসমূহৰ সমৰ্থনত পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ধেমাজিৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা আৰু বজালিৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ সৈতে মই জিন্তিৰাণী ডেকা।
2: অসম নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ সৰুপানী অঞ্চলত আজি নাগালেণ্ড প্ৰশাসনৰ লোকে 300টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকে দাবী কৰা মতে অসমৰ ভূখণ্ডত নাগালেণ্ড প্ৰশাসনে চলোৱা এই কাৰ্যত অঞ্চলটোৰ আৱাসীসকলৰ মাজত অসন্তোষ পৰিলক্ষিত হয়। আনহাতে পিয়ল কৰিবলৈ অহা লোকসকলে স্থানীয় লোকসকলক নাগালেণ্ডৰ ফালৰ পৰা বিদ্যুৎ যোগানসহ বিভিন্ন সা সুবিধা প্ৰদান কৰা হ'ব বুলি অৱগত কৰাৰ কথা জানিব পৰা গৈছে। ঘটনা কেন্দ্ৰ কৰি স্থানীয় ৰাইজে উপযুক্ত তদন্ত আৰু চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে। ইপিনে অসম নাগালেণ্ড সীমা সমস্যাক লৈ আজি গোলাঘাট জিলাৰ সৰুপথাৰত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। সৰুপথাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত চুতীয়া ছাত্ৰ সন্থাসহ 5টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। সীমান্তত নগৰ আগ্ৰহণ ৰোধ কৰাৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা সৰুপথাৰ সমজিলা কাৰ্যালয়লৈ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদকাৰীসকলে সীমান্তবাসীৰ জীৱন তথা সম্পত্তি নিৰাপত্তা নিশ্চিত কৰাত জিলা প্ৰশাসন ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি এই সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী জনায়।

0: আজাৰা আৰক্ষীয়ে আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ পৰা প্ৰায় 700 কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 4 জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন ত্ৰিপুৰাৰ আবু বক্কৰ ছিদ্দিক ওৰফে ৰোমান, মেঘালয়ৰ পশ্চিম খাচী পাৰ্বত্য জিলাৰ ফাল বক্সটাৰ পাৰ্লং, আলভিনেষ্টৰ চিএম আৰু ক্ৰাছ দোষাৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে বিমানবন্দৰত 111টাকৈ পাৰ্চেলৰ স্কেনিঙৰ সময়ত বন্দৰৰ কৰ্মচাৰী সন্দেহ উপজাত বিষয়টো আজাৰা আৰক্ষীক অৱগত কৰা হৈছিল। আৰক্ষীৰ তদন্তত এই মাদক দ্ৰব্য সৰবৰাহৰ ঘটনাৰ অন্তৰালত আন্তঃৰাষ্ট্ৰীয় সৰবৰাহী চক্ৰ জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা মতে মাদক দ্ৰব্যখিনি মেঘালয়ৰ পশ্চিম খাচী পাৰ্বত্য জিলাৰ মাইৰং অঞ্চলৰ পৰা সংগ্ৰহ কৰি জোৰাবাদ হৈ গুৱাহাটীলৈ অনা হৈছিল। কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে যোৱা প্ৰায় এসপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা সত্ৰাধিকাৰগৰাকীক কালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি সমন্বয়ৰক্ষী সমিতিৰ তৎপৰতাত সত্ৰৰ ভকতসকলে তেওঁৰ চিকিৎসাৰ তদাৰক কৰি আছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানী আৰু সাধাৰণ সম্পাদক দীপক দাসে সত্ৰাধিকাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ চিকিৎসাৰ বাবে চৰকাৰক সহায় আগবঢ়াবলৈ আহ্বান জনাইছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
1: গোলাঘাটত আজি বিশ্ব জুনোচিছ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বহি বিভাগত এটা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীক ৰোগীৰ আত্মীয় অভিভাৱক তথা সাধাৰণ ৰাইজৰ মাজত জুনোচিছ অৰ্থাৎ পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱাৰ ৰোগসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। এই উপলক্ষে জিলা মহামাৰী বিশেষজ্ঞ, জিলা মিডিয়া বিশেষজ্ঞ আৰু অনুজীৱ বিজ্ঞানীয়ে ৰাইজক ৰেবিজ, বাৰ্ড ফ্লু, চুৱাইন ফ্লু, লেপ্টস্পাইৰছিছ, জাপানিজ এনকেফেলাইটিছ আদি বিভিন্ন জুনোচিছ ৰোগৰ বিষয়ে অৱগত কৰে। এনে ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা কৰাৰ আহ্বান জনায়। লগতে স্বাস্থ্যকৰ জীৱন যাপন, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা, পোহনীয়া জন্তুৰ নিয়মীয়া টীকাকৰণ, চাফ চিকুণকৈ ৰখা, নিৰাপদ খাদ্য গ্ৰহণ, হাত ধোৱাৰ অভ্যাস আৰু পশুৰ সৈতে ব্যৱহাৰৰ সময়ত প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। জিলা চিকিৎসালয়ৰ উপৰি জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰতো আজি বিশ্ব জুনোচিছ দিৱস পালন কৰা হয়। তেজপুৰৰ ৰঙাপাৰাতো এই দিৱস অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত শিৱসাগৰত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে জিলা কাৰ্যকৰ্তাৰ এখন সন্মিলন অনুষ্ঠিত হয়। শ্যাম মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত সাংসদগৰাকীয়ে ডঃ মুখাৰ্জীক দেশ গঠন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ অনবদ্য অৱদান আগবঢ়োৱা বিৰল ব্যক্তিত্ব বুলি অভিহিত কৰে। 5 বাৰৰ চেম্পিয়ন ব্ৰাজিলে অপ্ৰত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্ৰি কোৱাৰ্টাৰ ফাইনেলত 2-1 গ'লৰ ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। প্ৰতিযোগিতাৰ আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি হ'ব। আনহাতে কাইলৈ পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত। বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ নিৰ্বাচিত। মানস ৰাষ্ট্ৰীয় উদ্যানৰ সেউজ ভূমি সংৰক্ষণ কৰাৰ বাবে বিশেষ পদক্ষেপ। গুৱাহাটীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক। গোলাঘাটত আজি বিশ্ব জুনোচিছ দিৱস উপলক্ষে পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগসমূহৰ ক্ষেত্ৰত সজাগতা সভা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।